ইমান ৰাতি এছ এম এছ কে ৱাই চি আপডেট কৰক নহ'লে ব্লক কৰি দিয়া হ'ব লিংকত ক্লিক কৰোঁ ব্লক নহয় যেন ৰ'ব চেক কৰিলে লিংক চিকিউৰ নে চেণ্ডাৰ আপোনাৰ বেংকে হয়নে কে ৱাই চি আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল কে ৱাই চি আপডেট লিংকৰ পৰা হাত সাৰি থাকিব।

লাভনা পৰ নালে তোম কাৰ্বি লামাৰ জানালোন আজে মেগেং ডেং লং পেন আচন চন কাৰ্বি লামাৰ জানালোন আৰ্জেগ লং টাংলং লাকে আকাশবাণী ডিফু নন ষ্টুডিঅ' কৰিয়া পৰ পৰফাইছৰ কেপ্লেং চিডক ডগল লাচি গুৱাহাটী পেন কাপাচাটাক আসামী চালাম পেন পৱাৰ আঞ্চলিক বাতৰি আৰ্জেগ লং পওঁ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ, ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কুটাৰ নিৰ্দেশ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমনাথ যাত্ৰা 2026ৰ আয়োজন আৰু এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দল আজি ফাইনেলত অৱতীৰ্ণ। প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উপৰি ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহক সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ত কালি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস তথা সংক্ৰমণ নিয়ন্ত্ৰণ বিষয়ক এখন সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে মাতৃ আৰু শিশুৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত গুণগত স্বাস্থ্যসেৱাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ সুৰক্ষিত প্ৰসূতি সেৱা, সময়মতে চিকিৎসা, জটিল অৱস্থাৰ শীঘ্ৰে চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি উল্লেখ কৰে। প্ৰতিগৰাকী মাতৃ তথা প্ৰতিটো শিশুকে উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলিও তেওঁ মন্তব্য কৰে।
1: বিভিন্ন কাৰণত গৰ্ভ অৱস্থাত মাতৃৰ মৃত্যু আৰু জন্ম দিয়াৰ সময়ত শিশুৰ মৃত্যু আৰু মাতৃৰ মৃত্যু, ইয়াৰ ওপৰত বিশেষভাৱে আলোচনা হয়। আপোনালোকে হয়তো জানে, প্ৰথমবাৰৰ বাবে ভাৰতত MMR ভাল কৰাত, অৰ্থাৎ মাতৃৰ মৃত্যুদৰ ভাল কৰাত

0: অসম কন্ট্রিবিউট করে আছে। অসমৰ মাতৃ মৃত্যুদর 1 লাখত হল 84 অর্থাৎ 84 আর ভারতবর্ষর এভারেজ হল 87। আমি 3 পয়েন্ট তলত আছো। মাতৃ মৃত্যুদর আমি কেনেকে কম করব পারো, শিশুর মৃত্যুদর আমি কেনেকে কম করব পারো, আর মাতৃ আর শিশুর মৃত্যুদরত একটা ডাঙর কারণ থাকে ইনফেকশন। হসপিটালত যেটা ইনফেকশন হয় এটাও মৃত্যুর একটা ডাঙর কারণ থাকে। 25% মৃত্যু ইনফেকশনের কারণে হয়। এই তিনটা বিষয় লো আমি আলোচনা করে আছো। ডিব্রুগড় হেলথ ডিক্লেরেশন বলে আমি একটা ডিক্লেরেশন দিম, আর মানে ভাবো যে আহা 3 মাহত এই গোটে ডিক্লেরেশন আমি সম্পূর্ণভাবে ইমপ্লিমেন্ট করি, লাগু করি, আর আহা দিনবর এই পার্সেন্টেজ কমাই লওয়ার কারণে একটা চেষ্টা হাতত লওয়া হব।
1: বর্তমান সময়ত চিকিৎসকৰ নাটনি স্বাস্থ্যখণ্ডৰ এটা প্ৰধান সমস্যা বুলি সাংবাদিকৰ আগত উল্লেখ কৰি মন্ত্ৰী অশোক সিংহলে কয় যে নতুন চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা চিকিৎসক ওলালেই অহা 6-7 বছৰত এই সমস্যা নিশ্চিতভাৱে দূৰ হ'ব। এই সন্মিলনতে সংক্ৰমণ নিয়ন্ত্ৰণৰ মানসম্পন্ন কাৰ্যপদ্ধতি আৰু এটা পৰ্টেল মুকলি কৰা হয়। স্বাস্থ্য প্ৰতিষ্ঠানসমূহত সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত নিৰ্দিষ্ট আৰু সুশৃংখল ব্যৱস্থা নিশ্চিত কৰাত এই কাৰ্যপদ্ধতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ উচ্চশিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিয়ে। পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা, জ্ঞান অৰ্থনীতিৰ বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা 28টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক সক্ষমতা বৃদ্ধি, শিক্ষক কৰ্মচাৰীৰ সামৰ্থ্য উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি, দক্ষতাভিত্তিক শিক্ষা সম্প্ৰসাৰণ আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্য সচিব ৰবি কোটাই বিশ্ববিদ্যালয়সমূহক কেৱল চৰকাৰী নিৰ্দেশনা পালনতে সীমাবদ্ধ নাথাকি প্ৰতিষ্ঠানৰ নিজস্ব প্ৰয়োজন আৰু সম্ভাৱনাৰ আধাৰত স্পষ্ট অগ্ৰাধিকাৰ, লক্ষ্য আৰু নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। প্ৰতিখন বিশ্ববিদ্যালয়ৰ পৰিকল্পনা নিৰ্ধাৰিত লক্ষ্যসমূহ কিদৰে আৰু কেতিয়াৰ ভিতৰত বাস্তৱায়িত কৰা হ'ব সেই বিষয়ে স্পষ্টভাৱে উল্লেখ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। বৈঠকত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত প্ৰস্তাৱিত সংস্কাৰসমূহ আগবঢ়াই নিয়াৰ লগতে ভৱিষ্যত প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰম প্ৰস্তুতৰ বিষয় সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্য সচিবগৰাকীয়ে ৰাজ্যৰ মানৱ সম্পদৰ বিকাশ আৰু দেশৰ উদীয়মান জ্ঞান অৰ্থনীতিত ৰাজ্যখনৰ অধিক অৰ্থপূৰ্ণ অৱদানৰ বাবে শক্তিশালী, দক্ষ আৰু ভৱিষ্যমুখী উচ্চ শিক্ষা ব্যৱস্থা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ঔমৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত উপ নিৰ্বাচনৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনী দায়িত্বৰ বাবে জিলাখনত উপস্থিত হোৱা কেন্দ্ৰীয় বাহিনীসমূহৰ ভূমিকা আৰু নিৰাপত্তাৰ দিশসমূহ পৰ্যালোচনা কৰি বিষয়াসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে ইয়াৰ পূৰ্বে কালি মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙৰ সৈতে মৰিগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰুম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। ইপিনে সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ

0: হাইলাকান্দিৰ পৰা 15-জনীয়া এটা প্ৰতিনিধিৰ দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰে ভিতৰত ভোকেল ফৰ লোকেল অৰ্থাৎ স্থানীয় সামগ্ৰীৰ প্ৰচাৰ আৰু ব্যৱহাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অসমতো প্ৰতিফলিত হৈছে। এই ক্ষেত্ৰত আন্তৰ্জাতিক খ্যাতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু সন্দৰ্ভত এয়া আমাৰ এটি চমু প্ৰতিবেদন।
1: তেজপুৰৰ লিচু 100 বছৰো অধিক পুৰণি এবিধ কৃষি ঐতিহ্য। স্থানীয় মাটিৰ এই সুস্বাদু ফলবিধে আজি কেৱল অসমৰ বজাৰতে নহয় দেশ বিদেশৰ বজাৰতো নিজৰ পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে। তেজপুৰত লিচু খেতিৰ আৰম্ভণি 1923 চনৰ আশে পাশে হোৱা বুলি জনা যায়। তদানীন্তন তেজপুৰ পৌৰসভাৰ সভাপতি তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই বহিৰাজ্যৰ পৰা উন্নত জাতৰ লিচুৰ পুলি আনি তেজপুৰত ৰোপণ কৰিছিল। কালক্ৰমত এই লিচুৱে স্বকীয় পৰিচয় লাভ কৰে। 2015 চনত তেজপুৰৰ লিচুৱে জিআই টেগ লাভ কৰে। বৰ্তমান শোণিতপুৰ জিলাত প্ৰায় 70 গৰাকী খেতিয়ক প্ৰায় 300 বিঘা মাটিত লিচু খেতিৰ সৈতে জড়িত হৈ আছে। ইয়াৰ সৈতে জড়িত হৈ আছে বহু পৰিয়ালৰ জীৱিকা আৰু স্থানীয় অৰ্থনীতি। তেজপুৰৰ লিচুৰ বিশেষত্ব কেৱল ইয়াৰ সোৱাদতেই সীমাবদ্ধ নহয়। উন্নত জাতৰ লিচু, কৃষকৰ পৰিশ্ৰম, জলবায়ু আৰু উৎপাদনৰ নিজস্ব বৈশিষ্ট্য ইয়াক স্বকীয় পৰিচয় প্ৰদান কৰিছে। তেজপুৰৰ লিচুৱে স্থানীয় বজাৰৰ সীমা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰতো প্ৰৱেশ কৰিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত তেজপুৰৰ লিচু ডুবাই আৰু ছিংগাপুৰলৈ ৰপ্তানি কৰা হৈছে। লিচুক লৈ মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰতো নতুন সম্ভাৱনা সৃষ্টি হৈছে। লিচুৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুতৰ প্ৰচেষ্টাই কৃষকসকলৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। তেজপুৰৰ পৰা আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
0: আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জল জীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। অসম আৰক্ষীৰ সীমান্ত শাখাই বিশেষ অভিযান চলাই গুৱাহাটীৰ পল্টন বজাৰৰ পৰা পুনৰ 2 গৰাকী মহিলা বাংলাদেশী নাগৰিকক আটক কৰিছে। গুৱাহাটী ৰেল ষ্টেচনত হৰাঘাট এক্সপ্ৰেছযোগে পশ্চিমবংগলৈ ৰাওনা হোৱা প্ৰাক্ষণত সীমান্ত শাখাই এই 2 মহিলা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। মেঘালয়ৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰা মহিলা 2 গৰাকীৰ হাতত কোনো বৈধ নথি পত্ৰ নাছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে দুয়োৰে পৰা পশ্চিমবংগৰ ঠিকনাত 2খনকৈ ভুৱা আধাৰ কাৰ্ড জব্দ কৰা বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে চলিত মাহতে আৰক্ষীয়ে 31জন অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। গোৱালপাৰা জিলা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অন্তৰ্গত দাৰিগুৰিত কালি বন বিভাগে অভিযান চলাই ভালেসংখ্যক চোৰাংকাঠ জব্দ কৰে। আঞ্চলিক বন বিষয়া পবিত্ৰ ৰায়ে জনোৱা মতে দুষ্কৃতিকাৰীয়ে অঞ্চলটোত চেগুন গছ কটাৰ তথ্য লাভ কৰাৰ পাছতে বন বিভাগে অভিযান চলায়। অৱশ্যে এই অভিযানৰ উমান পাই চোৰাংকাঠৰ সৰবৰাহকাৰীকেইজনে পলায়ন কৰে। জব্দ কৰা কাঠখিনিৰ মূল্য 1.5 লাখ টকাৰো অধিক বুলি অনুমান কৰা হৈছে। জাপানত চলি থকা এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দলে আজি ফাইনেলত অৱতীৰ্ণ হ'ব। 2টা দলে ফাইনেলত ইৰাণৰ বিৰুদ্ধে খেলিব। মহিলাৰ ফাইনেল ভাৰতীয় সময় অনুসৰি পুৱা 9:30 বজাত আৰু পুৰুষৰ ফাইনেল দিনৰ 8:30 বজাত আৰম্ভ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ডাবলছত ছাত্বিক ছাইৰাজ ৰংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটি প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পাছত 2বাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি ছিংগলছত অভিযান আৰম্ভ কৰিব। ইপিনে ভাৰতীয় মাৰাথন দৌৰবিদ শ্ৰাৱণ বৰুৱালে পুৰুষৰ মাৰাথন শিতানত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। 44 বছৰৰ পাছত ভাৰতে এই শিতানত পদক জয় কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তাল দি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ সুৰত মুখৰ চৌদি। 28 ছেপ্টেম্বৰৰ পৰা বেংক ইউনিয়নৰ 3দিনীয়া ধৰ্মঘট আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত।

0: বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। নিৰ্বাচন আয়োগৰ কাম কাজক লৈ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত বাতৰিৰ পাছত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বিভিন্ন দল সংগঠনে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি আজি অসমীয়া খবৰ, দৈনিক জনমভূমি আদি প্ৰায় আটাইবোৰ কাকতে ভিন্ন শিৰোনামেৰে প্ৰকাশ কৰিছে। আনহাতে জ্ঞানেশ কুমাৰে আজিৰ ভিতৰত পদত্যাগ নকৰিলে কক্ৰোচ জনতা পাৰ্টী চি জে পিয়ে 2 অক্টোবৰৰ পৰা আন্দোলনত নামিব বুলি দলৰ প্ৰতিষ্ঠাতা অভিজিত দীপকেই কঠোৰ সকিয়নি দিয়াৰ বাতৰি অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জ্ঞানেশ কুমাৰৰ বৰ্খাস্তৰ দাবীত ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰক্ষীয়ে বলপূৰ্বকভাৱে চোচৰাই লৈ যোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ, বিভিন্ন ৰাজহুৱা আন্তঃগাঁথনি প্ৰকল্প আদিৰ নামত 12 বছৰত দেশত প্ৰায় 1.5 কোটি গছ ধবংস কৰাৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত অৱজ্ঞাসূচক মন্তব্য কৰা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যু তালুকদাৰক আছুৱে তীব্ৰ সকিয়নি দিয়াৰ এটা বাতৰি প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতখনে। পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, এই শীৰ্ষক ৰাজ্যৰ বিত্তীয় নাটনিৰ এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। থাই এয়াৰ এছিয়াই গুৱাহাটী আৰু বেংককৰ মাজত অহা 16 অক্টোবৰৰ পৰা বিমান সেৱা পুনৰ আৰম্ভ কৰিব বুলি এটা বাতৰি প্ৰকাশ কৰিছে দ্য চেণ্টিনেল কাকতে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ নিৰুপম বৰঠাকুৰ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাৰ নিৰ্দেশ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমনাথ যাত্ৰা 2026ৰ আয়োজন। আৰু এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দল আজি ফাইনেলত অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি গোটাই নিৰ্দেশ দিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। ডিজিটেল স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অসমে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। আৰোগ্য মন্থন 2026 শীৰ্ষক অনুষ্ঠানত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল শ্ৰেণীত সৰ্বাধিক

চিকিৎসক আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে সংযুক্ত আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু উপ স্বাস্থ্য কেন্দ্ৰৰ বাবে অসমে এই সন্মান লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 5 অক্টোবৰত মিজোৰাম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বৰাক উপত্যকাৰ বানপানী, নদী খহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে জাৰ্মান আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা প্ৰতিষ্ঠান জি এফ এ কনচাল্টিং গ্ৰুপৰ এটা বিশেষজ্ঞ দল শিলচৰত উপস্থিত হৈছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ 50 মিটাৰ ৰাইফল থ্ৰী পজিচনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰাৰ লগতে মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰে। এই ঘটনাৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণী অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ পশুৰ পুষ্টি পৰিচৰ্যা আৰু ৰোগ নিৰাময়, এই সম্পৰ্কে এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু পৰিপুষ্টি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰবীন ভূঞা আৰু একেখন মহাবিদ্যালয়ৰে ভেষজ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিতুল বৰ্মনে। আলোচনাটিৰ আঁত ধৰিছে কৃতাঞ্জলি বৰ্মনে। আজি শুনক এই আলোচনাটিৰ প্ৰথম ভাগ।
1: নমস্কাৰ।
2: নমস্কাৰ।

0: বাৰিষাৰ দিনত সাধাৰণতে দেখা যায় যে পশুৰ খাদ্যসমূহৰ বাবে খেতিয়কসকল কিছু বিমূৰত পৰা দেখা যায়। এতিয়া বানপানীৰ সময়ত পশুৰ খাদ্যৰ আমি কেনেদৰে যতন ল'ব লাগে ডক্টৰ ৰবীন ভূঞা?
1: বানপানী বুলি ক'লে আমি সাধাৰণতে বুজোঁ যে যেতিয়া পানী একেবাৰে গোটেই কেম্পাছ আমাৰ চৌহদ ভৰি গ'ল, তেতিয়াই আমি সেইটো বানপানী বুলি কোৱা যায়। আৰু সেইকণ সময়তে খাদ্যৰ যথেষ্ট অভাৱ পৰিলক্ষিত হয়। এতিয়া খাদ্যৰ যতন বুলি ক'বলৈ হ'লে বানপানীৰ সময়ত, যে বানপানী হৈ থকা সময় আৰু বানপানী শুকাই যোৱাৰ পিছত, এই দুয়োটা সময়তে খাদ্যৰ অভাৱ ঘটে পশুক খোৱাবৰ কাৰণে। এতিয়া কৃষকসকলৰ ঘৰত যিখিনি খাদ্যদ্ৰব্য থাকে জমা হৈ, সেইখিনি খাদ্যদ্ৰব্য নষ্ট হৈ যায়, আৰু পথাৰত যিবিলাক ঘাঁহ আদি ফদাৰ শস্য থাকে সেইবিলাকো নষ্ট হৈ যায়। গতিকে পশুৱে খাবৰ কাৰণে বিশেষ একোৱেই নাথাকে। এতিয়া সেইকণ সময়ত পশু পক্ষীক যদি নোখোৱাওঁ, তেতিয়াহ'লে অভাৱ হ'ব আৰু কৃষকসকল মহা বিমূৰত পৰে। গতিকে সেইকণ সময়ত খাদ্যনো কেনেকৈ যতন ল'ব লাগিব, আমি কি খুৱাব লাগিব, সেই সংক্ৰান্ততো এটা গুৰুত্বপূৰ্ণ কথা আহি পৰে।
0: হয়, এই ক্ষেত্ৰত নিশ্চয় পশুৰ সুষম খাদ্যৰ কথা আহিব। অলপমান সুষম খাদ্যৰ বিষয়ে যদি কৈ দিয়ে।
1: হয়, সুষম খাদ্য বুলি ক'বলৈ হ'লে আমাৰ খাদ্যত এনে কিছুমান উপাদান থাকিব লাগিব যিখিনি উপাদানৰ জৰিয়তে পশুটোৱে বিভিন্ন পোষক দ্ৰব্য যেনে প্ৰটিন, কাৰ্বহাইড্ৰেট, মিনাৰেলছ, খনিজ পদাৰ্থ, ফেটছ ইত্যাদি পাব পাৰে। গতিকে এই সুষম খাদ্য এটা বনাবলৈ যাওঁতে দানাজাতীয় দ্ৰব্য লাগিব আৰু ঘাঁহজাতীয় দ্ৰব্য লাগিব। গতিকে এই ঘাঁহ আৰু খাদ্য এটা নিৰ্দিষ্ট অনুপাতত আমি যদি খুৱাওঁ, সেইটোক আমি সুষম খাদ্য বুলি কোৱা যায়। আৰু সেই সুষম খাদ্যৰ জৰিয়তে পশুটোৰ যিখিনি লাগতিয়াল উপাদান, সেই উপাদান সকলোখিনি পাই যায়।
0: হয়, বানপানীয়ে কেনেদৰে পশুৰ খাদ্য পদ্ধতিত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে?
1: বানপানীৰ সময়ত আচলতে পশুৰ খাদ্যৰ অভাৱ হয়, আৰু এই খাদ্য দ্ৰব্যবিলাক সাধাৰণতে আমাৰ কৃষকসকলে ঘৰতে ৰাখি থৈ দিয়ে খোৱাবৰ কাৰণে। আৰু বানপানী অহাৰ লগে লগে তেওঁলোকৰ যিখিনি মজুত হৈ থাকে সেই দ্ৰব্যখিনি সাধাৰণতে নষ্ট হৈ যায়, আৰু পৰ্যাপ্ত পৰিমাণে ঘাঁহ তেওঁলোকে ৰাখিব নোৱাৰিলেও পথাৰত যিখিনি ঘাঁহ থাকে সেই ঘাঁহখিনিও নষ্ট হৈ যায়, আৰু সেইকাৰণে তেওঁলোকৰ তাত অকল পেডিষ্ট্ৰ বা খেৰ থাকে, আৰু সেই খেৰখিনি যদি ওখ ঠাইত ৰাখে তেতিয়াহ'লে সেই খেৰখিনি খুৱাই কিছু পৰিমাণে খাদ্যৰ অভাৱ
0: পূৰণ কৰিব পাৰিব। হয় হয়, আৰু বানপানী শুকাই যোৱাৰ পিছত পশুক কি খুৱাব? আপুনি ক'লেই যে বানপানী যেতিয়া হয় যিখিনি ঘাঁহনি থাকে পথাৰৰ সেইসমূহো নষ্ট হৈ যায়, পচি যায়গৈ, আৰু যদিও কিছুমান খাদ্য আমাৰ ঘৰত মজুত কৰি থোৱা থাকে সেইবোৰো বেয়া হৈ যায়গৈ। সেই বানপানী শুকাই যোৱাৰ পিছত পশুক কি খুৱাব পাৰি?
1: বানপানী শুকাই যোৱাৰ পিছত পশুক খুৱাবৰ কাৰণে কিছু উপায় আছে, আৰু পশুক খুৱাবৰ কাৰণে সেউজীয়া ঘাঁহ নাইবা গছৰ পাত আৰু দানা, এই দুইবিধেই যিহেতু লাগে, আৰু ঘাঁহখিনি যিহেতু নষ্ট হৈ যায়, তেতিয়াহ'লে এই ঘাঁহৰ অভাৱ পূৰণ কৰিব পাৰিব বিভিন্ন গছৰ পাতে। এতিয়া কিছুমান গছৰ পাত আমি জানো যে চুবাবুল, ডিমৰু, কাঞ্চন, কঁঠাল পাত, এই গছৰ পাতবিলাক সাধাৰণতে পশুৱে খায়, বিশেষকৈ গৰু ম'হে খায়, আৰু এই গছবিলাকৰ পাতবিলাক আনি পেলাই পশুক খুৱাব পাৰি। আৰু তাৰোপৰি কিছুমান খাদ্যবস্তু আমি প্ৰিপেয়াৰ কৰি থ'ব পাৰোঁ বাৰিষা বা অভাৱ অনাটনৰ দিনত খুৱাবৰ কাৰণে। সেইখিনি হৈছে চাইলেজ বুলি কয়, এটা হে বুলি কোৱা যায়, আৰু কিছুমান ফিড ব্লক, আজিকালি আছে ফিড ব্লক হিচাপে কিছুমান ব্লক আমি তৈয়াৰ কৰি থৈ দিব পাৰোঁ। আৰু এই খাদ্যদ্ৰব্যবিলাক, বনোৱা খাদ্যদ্ৰব্যবিলাক আমি পশুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বানপানী শুকাই যোৱাৰ পিছত।
0: হয়, এবাৰ মই ডাক্তৰ দিতুল বৰ্মনৰ ওচৰলৈ আহিছোঁ। আপোনাক মই সুধিছোঁ যে বাৰিষাৰ প্ৰাক মুহূৰ্তত পশুপালকসকলে পশুৰ বেমাৰ নহ'বৰ কাৰণে, কাৰণ দেখা যায় যে যেতিয়াই বানপানী হয় তেতিয়াই পশুৰো বেমাৰ হোৱা দেখা যায় জেকা ঠাইত থাকি থাকি, সেই পশুৰ বেমাৰ নহ'বৰ কাৰণে কি ধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত?
2: হয়, যিবোৰ আমাৰ পশু আছে, গৰু, ম'হ, ছাগলী বা গাহৰি, সেইবোৰ জন্তুক আমি বাৰিষা বৰষুণ হোৱাৰ প্ৰাক মুহূৰ্তত কিছুমান পদ্ধতি অৱলম্বন কৰি পেলাই সিহঁতক আমি ভালকৈ ৰাখিব পাৰোঁ, যাৰ ফলত সিহঁতে বাৰিষা কালত বা বানপানীৰ সময়ত বা বানপানী হোৱাৰ পিছতো সিহঁতে সোনকালে বেমাৰৰ পৰা আক্ৰান্ত হ'ব নোৱাৰে। তাৰ ভিতৰত কিছুমান কাৰণ আছে যে সিহঁতক যিবোৰ ছাপ্লিমেণ্ট থাকে বা যিবোৰ সিহঁতৰ মানে দিবলগীয়া দানা থাকে, সেইবোৰ বাৰিষাৰ প্ৰাক মুহূৰ্তত অলপ বেছি পৰিমাণে দিব লাগে,
0: আগতীয়াকৈ
2: দিব লাগে। দুই নম্বৰতে সিহঁতক বৰষুণ হোৱাৰ প্ৰাক মুহূৰ্ততে সিহঁতক যিবোৰ পেলুৰ ঔষধ দিবলগীয়া থাকে, পেলুৰ ঔষধবোৰ দি

0: পেলাই যাৰ পেলু চেলু অলপমান আছে ভিতৰত সেইবোৰ যাতে মৰি যায় সেইটো আমি ব্যৱস্থা ল'ব লাগে। এইখিনি কৰাৰ লগতে যদি আমাৰ ভেকচিনেশ্যন দিবলগীয়া আছে, বিভিন্ন ধৰণৰ ভেকচিন দিয়া যায়, গৰুক বেলেগ ধৰণৰ ভেকচিন দিয়া যায়, ছাগলীক দিয়া যায়, এই ভেকচিনবোৰ প্ৰি মনচুন হিচাপে বা বাৰিষাৰ আগতীয়াকৈ যদি আমি ভেকচিনখিনি দি থৈ দিওঁ, তেতিয়াহ'লে বাৰিষা কালত বা বানপানীৰ সময়ত যদি এই ইনফেকশ্যনবিলাক গাত লাগে, তথাপিও সিহঁতে তাক মানে তাৰ পৰা বাচি যাব পাৰিব। গতিকে এই ভেকচিনবোৰৰ ভিতৰত আপুনি মানে আমাৰ গাঁৱত খুব কমনলি চপকা বেমাৰটো খুব হয়, গৰুত চপকা বেমাৰ হয়,
1: মানে এখিনি বানপানীৰ সময়তো হয় আৰু বানপানী শুকোৱাৰ
0: পিছতো
1: পিছতো
0: হয়।
1: হয়।
0: গতিকে আমি আগতে যদি ভেকচিনটো দি দিওঁ, কাৰণ বানপানীৰ সময়ত ভেকচিনটো দিয়া দিগদাৰ হয়, কাৰণ এনে জন্তুবোৰ ষ্ট্ৰেছত থাকে,
1: পাবলৈও দিগদাৰ,
0: পাবলৈ দিগদাৰ, আৰু ডক্টৰবোৰ সেইবোৰ জাগালৈ যাবলৈ অসুবিধা হয়।
1: হয়।
0: আৰু বানপানী শুকোৱাৰ পিছত এনিমেলবোৰ ক্ষীণাই শুকাই যায়, খাবলৈ খাদ্যৰ অভাৱ, সিহঁতে ভেকচিনবোৰ ল'ব নোৱাৰা অৱস্থাত থাকে।
1: হয়।
0: গতিকে আমি যদি বাৰিষা কালৰ আগতে ভেকচিনটো দি থৈ দিওঁ, তেতিয়াহ'লে সিহঁতে তাৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰে।
1: হয়, আপুনি ক'লে যে পেলুৰ বা কৃমিৰ দৰৱ দিব লাগে,
0: হয়।
1: জীৱ জন্তুক সাধাৰণতে কেতিয়া পেলুৰ বা কৃমিৰ ঔষধ দিব লাগে?
0: এনেই সাধাৰণতে জীৱ জন্তুক পেলুৰ ঔষধ আপোনাৰ এটা চিডুলত দি থকা যায়, যদিও বানপানীৰ প্ৰাক মুহূৰ্তত এটা পেলুৰ ঔষধ দিয়াটো কম্পালচৰি, সেইটো দিবই লাগে। কিন্তু সাধাৰণতে যিবোৰ গৰু বা গাইবোৰ যেতিয়া মাকৰ গাখীৰ খুৱাই এৰাই দিয়ে, তেতিয়া সিহঁতৰ 3 মান্থছ বা 6 মান্থ হয়, তেতিয়া আমি সিহঁতক পেলুৰ ঔষধ দিয়া আৰম্ভ কৰি দিওঁ। বাট কেতিয়াবা তাতকৈ আগতেও দিব লাগে, যদি যিটো জেগাত পেলুৰ যথেষ্ট প্ৰাদুৰ্ভাৱ আছে, তেতিয়া আমি পেলুৰ ঔষধ দিয়া আৰম্ভ কৰি দিওঁ। আৰু আমি গৰুবিলাকক বা ছাগলীবিলাক পেলুৰ ঔষধবোৰ সাধাৰণতে ইমান অসমত যিহেতু পেলুৰ যথেষ্ট পৰিমাণে
1: প্ৰভাৱ
0: আছে,
1: আছে,
0: সেয়ে আমি ইয়াক 3 মাহৰ মূৰে মূৰে পেলুৰ ঔষধ খোৱাটো দৰকাৰী, বা নোৱাৰিলেও 6 মাহৰ মূৰে মূৰে পেলুৰ ঔষধ খোৱাটো যথেষ্ট দৰকাৰী।
1: মানে আমাৰ ইয়াত পেলুৰ যথেষ্ট বেমাৰ
0: যথেষ্ট
1: হুকে
0: বেমাৰ আছে, সেইটোৱে আমাৰ ডাঙৰ এটা সমস্যা অসমত।
1: হয়। মই পুনৰ ডাক্তৰ ৰবীন ভূঞাক সুধিছোঁ, খাদ্যৰ যিবোৰ উপাদান আছে, খাদ্যৰ বিভিন্ন উপাদানসমূহ কি কি?
2: খাদ্য কিছুমান উপাদানেৰে গঠিত হয়। এই মেজৰ উপাদানবিলাক হৈছে প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ, মিনাৰেলছ আৰু ভিটামিনছ। আৰু অসমীয়াত আমি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে মাংস সাৰ, প্ৰটিনটো মাংস সাৰ, কাৰ্বহাইড্ৰেটটো শৰ্কৰা, ফেটছটো স্নেহজাতীয় পদাৰ্থ, মিনাৰেলছটো খনিজ পদাৰ্থ, আৰু ভিটামিনটো আমাৰ আচলতে খাদ্য প্ৰাণ। গতিকে এই দ্ৰব্যবিলাক পশুটোক বৰ দৰকাৰী, আৰু প্ৰত্যেকটো উপাদানৰে, প্ৰত্যেকটো নিউট্ৰিয়েণ্টৰে, পোষক দ্ৰব্য বুলি যিটো ক'লো এইখিনি, এই প্ৰত্যেকটো পোষক দ্ৰব্যৰ এটা বিশেষ কাম থাকে। এতিয়া এই প্ৰটিন যিটো পোষক দ্ৰব্য বা উপাদান, এই পোষক দ্ৰব্যটো দৰকাৰ হয় পশুটোৰ প্ৰডাকশ্যনৰ কাৰণে, গাখীৰ প্ৰডাকশ্যনৰ কাৰণে, চৰাইৰ কণী উৎপাদনৰ কাৰণে, মাংস উৎপাদনৰ কাৰণে। গতিকে এই প্ৰটিনৰ অৰিহণাটো বহুত বেছি। আৰু কাৰ্বহাইড্ৰেট আৰু ফেটছ, এই উপাদানকেইটা লাগিব শক্তি দিবৰ কাৰণে, পশুটোক শক্তি লাগিব, খোজকাঢ়িবলৈ কাৰণে লাগিব, উৎপাদনৰ কাৰণে লাগিব, শক্তি লাগিব, খনিজ দ্ৰব্য লাগিব বিভিন্ন বেমাৰ প্ৰতিৰোধকাৰী হিচাপে, আৰু ভিটামিন ঠিক সেইদৰে বিভিন্ন বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে এই ভিটামিনটো দৰকাৰ। গতিকে প্ৰত্যেকটো দ্ৰব্যৰে, প্ৰত্যেকটো উপাদানৰে এটা বিশেষ কাম আছে। গতিকে এটা খাদ্য আমি পশুক খুৱাবলৈ যাওঁতে তাতনো কিমান প্ৰটিন আছে, কিমান শক্তি আছে, কিমান ভিটামিনছ আছে, কিমান মিনাৰেলছ আছে, সেইটো বৰ দৰকাৰী। আৰু পশুৰ কাৰণে এটা নিৰ্দিষ্ট হিচাপ আছে যে গাখীৰ দিয়া গাইজনীক কিমানখিনি প্ৰটিন লাগিব দানাত, বা গাখীৰ নিদিয়াজনীক কিমান লাগিব, কোনটো বয়সত, কোনটো পৰ্যায়ত কিমানখিনি প্ৰটিন থাকিব লাগিব এটা খাদ্যত, এটা হিচাপ আছে, আৰু সেইমতে খোৱালেহে আমি উৎপাদনটো পাম।
1: মানে সকলোকে সমান ধৰণে আমি খাদ্য দিয়াৰ প্ৰয়োজন
2: নহয়,
1: বেলেগ বেলেগ
2: বেলেগ
1: হয়। এইখিনিতে আৰু এটা কথা সুধিবলৈ মন গৈছে, যিবোৰ ঘাঁহ আছে, সেই ঘাঁহবিলাকৰো বিভিন্ন ভাগ আছে নেকি, বা সেই ঘাঁহবিলাকৰো খাদ্য গুণাগুণৰ কিবা তাৰতম্য আছে নেকি?
2: হয় হয়, আপুনি এইটো খুব ভাল কথা সুধিছে, কাৰণ ঘাঁহৰ যিটো প্ৰয়োজন, সেই ঘাঁহৰ প্ৰয়োজনটো পশুৰ অতি দৰকাৰী। কাৰণ অকল আমি দানা খুৱাই পেলাই গৰু গাহৰি বা গৰু ম'হ আমি পুহিব নোৱাৰোঁ, দানা লাগিব, ঘাঁহ
1: লাগিব,
2: আৰু এই ঘাঁহ বিভিন্ন প্ৰকাৰৰ আছে। আমাৰ ইয়াৰ থলুৱা ঘাঁহবিলাক যেনে দুবৰি আমি বুলি কওঁ, চেন্ট্ৰচোমা বুলি কওঁ, বা অৰুণা, এনেকুৱা বিভিন্ন ঘাঁহ আছে, সেইবিলাক আমাৰ থলুৱা ঘাঁহ। কিন্তু ইয়াৰ উপৰিও কিছুমান উন্নত জাতৰ ঘাঁহ আছে। এই উন্নত জাতৰ ঘাঁহবিলাক সাধাৰণতে এবাৰ খেতি কৰিলে 3-4 বছৰলৈকে আৰু কৰিব নালাগে, কাটি কাটি খুৱাই থাকিব পাৰে। গতিকে এই উন্নত হয়, এই উন্নত জাতৰ ঘাঁহবিলাক আমি যদি ক'বলৈ যাওঁ, নেপিয়েৰ, গিনি, পাৰা, কংগো ছিগনেল, অটছ, এইবিলাক বিভিন্ন ধৰণৰ উন্নত জাতৰ ঘাঁহ আছে। আৰু এই উন্নত জাতৰ ঘাঁহবিলাকৰ যোগেদি বহুত পৰিমাণে প্ৰটিন পায়, বহুত পৰিমাণে শক্তি পায়। আৰু ফাৰ্মাৰ্ছ, আমাৰ কৃষকসকলে যদি, বন্ধুসকলে যদি ঘৰতে অকণমান মাটিত এনেধৰণৰ উন্নত জাতৰ

0: ঘাঁহ অলপমান কৰি ল'ব পাৰে,
1: হয়
0: 3-4 বছৰলৈ আৰু চিন্তা নাই, তেওঁলোকে কাটি কাটি খুৱাই থাকিব পাৰে।
1: হয় ডাক্টৰ বৰ্মন,
0: হয়
1: পশুপালকসকলে বানপানীৰ সময়ত জীৱ জন্তুৰ কি কি ধৰণৰ লক্ষণ পৰিলক্ষিত হোৱাৰ লগে লগে পশু চিকিৎসকৰ ওচৰ চপাটো প্ৰয়োজন?
2: হয়, যিবোৰ খেতিয়ক থাকে, যিবোৰ পশুপালক থাকে, সিহঁতে আজিকালি কি হৈছে মানে কিছুমান বেমাৰৰ লক্ষণ ধৰিব পাৰে আৰু কিছুমানে ধৰিব নোৱাৰে। ধৰিব পৰাখিনিয়ে ডক্টৰক কনচাল্ট কৰি লয় বা কণ্টেক্ট কৰে, কিন্তু ধৰিব নোৱাৰাখিনিয়ে কিছুমান লক্ষণ ধৰিব নোৱাৰে, তাৰপৰা মানে জীৱ জন্তুৰ মৃত্যু মুখত পৰিবলগীয়া
1: হয়।
2: সেয়েহে সিহঁতে ডক্টৰৰ ওচৰত সোনকালে চাপি যোৱাটো বহুত দৰকাৰী। কিন্তু এই বস্তুটো যেতিয়া বানপানীৰ সময়ত যথেষ্ট কমপ্লিকেচি হৈ যায়, কাৰণ বানপানীৰ সময়ত ডক্টৰ মানে কমিউনিকেশ্যন কৰাৰ দিগদাৰ হয়, জেগাডোখৰত বানপানী হৈ থাকে। কিন্তু ইয়াৰ কিছুমান লক্ষণ আমি খুব সোনকালে লক্ষণটো আমি খেতিয়কবিলাক বা পশু পালকসকলক জনা দৰকাৰ। তাৰ ভিতৰত এটা লক্ষণ হৈছে পেট ফুলিছে, গৰুৰ পেট ফুলা বেমাৰটো বেছি সময় নিদিয়ে, খুব সোনকালে এনে জীৱ জন্তুৰ মৃত্যুমুখত পৰিব পাৰে। পেট ফুলা বেমাৰ এটা হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে। ডায়েৰিয়া বিভিন্ন ধৰণৰ আছে, কিছুমান ডায়েৰিয়াত কেৱল মানে পানীৰ দৰে ওলাই থাকে, শ্বুটিং ডায়েৰিয়া বুলি কয়, আৰু কিছুমান ডায়েৰিয়াটো অলপ অলপকৈ হৈ থাকে। যেতিয়া শ্বুটিং ডায়েৰিয়াটো হয়, যিটো পানীৰ দৰে ওলাই গৈ থাকে, তেনেবোৰ গৰু 6 ঘণ্টা বা 7 ঘণ্টাৰ পিছতে মাটিত বহি যাবলগীয়া হয়, দুৰ্বল হৈ পেলাই,
1: মানে দেহৰ পানী
2: ওলাই গৈ যায়, ডিহাইড্ৰেশ্যন, ছিভিয়াৰ ডিহাইড্ৰেশ্যন হৈ যায়। সেইখিনি সময়ত চফা পানী খাবলৈ নাপায়, বা আমি ডক্টৰ গৈলে চেলাইন দিব পাৰোঁ, সেইবোৰ দিবলৈ সময় নাপায়, তেতিয়া মৃত্যুমুখত পৰিব পাৰে। এনেকুৱা ধৰণৰ লক্ষণ হ'ব। তাৰপিছত গল ফুলা এটা বেমাৰ হয়, যিটো পেলু থাকিলেও হয় বা বডিত প্ৰটিন কমি গ'লেও হয়, গল ফুলা এটা কণ্ডিশ্যন হয়। আৰু কিছুমান গৰুৰ কি হয়, ভৰিত কিছুমান সৰু ঘাঁ হয়, ঘাঁ হৈ পেলাই তাত বিষ হৈ পেলাই খোজকাঢ়িব নোৱাৰা হয়, বা কিছুমান গৰুৱে পৰি পেলাই ইঞ্জুৰি হয়, ডাঙৰ ডাঙৰ গৰুবোৰ, সেইবোৰৰ ওপৰত সিহঁতৰ খোজকাঢ়িব নোৱাৰে, এটা জেগাতে থিয় হৈ থাকে। কিছুমান গৰুৱে যদি এইখিনি সময়ত যদি গাখীৰ দি আছিলে, গাখীৰ দি থকাৰ সময়ত তাত যদি কিবা অলপ ইনফেকশ্যন লাগিছে, ওহাৰত যদি ফুলি উঠিছে, তাত বিষ হৈছে, মাষ্টাইটিছ বেমাৰ হ'ব পাৰে, তেনেকুৱা ধৰণৰ ইছ্যু হ'ব পাৰে। কিছুমান গৰুত ইয়াৰ উপৰিও চকুৰে খুব পানী ওলাই থাকে, সেইটো অৱশ্যে চকুৰে পানী ওলাই থকাটো খুব দৰকাৰী নহয়, কিন্তু চকুৰে পানী ওলাই থকাটো এনেকুৱা ধৰণৰ হৈ যায়, চকুৰে পানী ওলাই থাকে, চকুটো খোজাই থাকে, ক'ৰবাত খোজ খাইছে, কিবা খাইছে, তেতিয়া চকুটো বেয়া হৈ যায় আৰু বেয়াটো পাৰ্মানেণ্টলি হৈ যায়। গতিকে সেইখিনি সময়ত তাত দৰৱ পৰিলে সোনকালে ভাল হৈ যাব পাৰে। ইয়াৰ উপৰিও কিছুমান গৰু আছে, সিহঁতৰ যদি এডভান্স প্ৰেগনেঞ্চি আছে আৰু এই বানপানীৰ সময়ত মানে সেইখিনি সময়ত যদি কেলছিয়ামৰ ছাপ্লিমেণ্টটোৰ অভাৱ হৈ আছে, সিহঁত বহি যায় আৰু বহি যায় উঠিব নোৱাৰে, সেইখিনি সময়ত ডক্টৰে 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত আহি পেলাই যদি চিকিৎসা কৰিব নাপায়, সেই গৰুটো ৰিভাইভ কৰাটো যথেষ্ট দিগদাৰ। তেনেকুৱা ধৰণৰ কিছুমান লক্ষণ খেতিয়কে খুব সোনকালে তাত জানিব লাগিব
1: আৰু চিকিৎসক
2: ওচৰ চাপাটো দৰকাৰ। ইয়াৰ উপৰিও কিছুমান লক্ষণ আছে যিবোৰ চিকিৎসকৰ ওচৰ চপাৰ লগে লগে খেতিয়কে জানিব লাগিব যে গৰুটো জ্বৰ উঠি আছে নে নাই। কিছুমান জ্বৰ উঠি থকাটো গাটো চুই পেলাইও গম পায় যে গৰম হৈ আছে। আৰু কিছুমান আছে গৰুৱে খুব হেঁপাই থাকে, ফুফাই থাকে, তাৰমানে তাৰ খুব মানে ৰেচপাইৰেটৰী ইনফেকশ্যন হৈছে, যিটো বস্তু মানে খেতিয়কে অলপ গভীৰভাৱে চালে ধৰিব পাৰে, তেতিয়াও ডক্টৰৰ ওচৰ চপাটো দৰকাৰী।
1: হয়, আপুনি ক'লে যে যিবোৰ আপুনি ৰোগৰ লক্ষণ ক'লে বহুতো পশু মৃত্যুমুখত পৰে, সেই মৃত যিবোৰ জীৱ জন্তু বানপানীৰ সময়ত কেনেকৈ নিষ্কাশন কৰিব লাগে?
2: হয়, আমাৰ অসমত মানে যেতিয়া বানপানী হয়, বানপানী হ'লে এই এটা মাজৰ সৰু জেগা এটাত এখন ফাৰ্ম আছে বা এজন পশুপালকৰ জীৱ জন্তুবোৰ আছে, সেই জীৱ জন্তুবোৰ যেতিয়া মৃত্যুমুখত পৰে, সেইটো যিটো আমাৰ নিষ্কাশন কৰাটো এটা সাংঘাতিক সমস্যা,
1: কাৰণ সেইটো চাৰিওফালে
2: পানী হৈ থাকে, তাত সেইটো ডাম্পিং কৰিলেও, তাত পেলাই থৈ দিলেও, তাৰ পৰা ইনফেকশ্যনটো পানীৰে গৈ পেলাই বেলেগ জেগাবোৰ কণ্টামিনেট কৰিব পাৰে আৰু এইটো হৈয়ে থাকে। তো তাৰ কাৰণে
1: বেলেগ জীৱ জন্তুৰ কাৰণেও ভাবুকি আহি পৰে,
2: হয় বেলেগ জীৱ জন্তুৰ কাৰণে ভাবুকি আহে, আৰু কিছুমান সৰু জীৱ জন্তু আহি পৰা অৱস্থাত থাকিলে বোকা পানীৰ মাজেৰে আহি পেলাই কামুৰি খাই পেলাই আহি পেলাই সেইটো মানে প্ৰব্লেম কৰিব পাৰে। গতিকে প্ৰথমতে হৈছে যদিহে এই মৰা জীৱ জন্তুটো অলপ ওখ জেগালৈ লৈ যাব পাৰি, তেতিয়াহ'লে সেই ওখ জেগাত গৈ পেলাই 12 ফুট মানে গাঁত এটা খান্দি পেলাই তাত নিমখ দি পেলাই তাত পুতি থৈ তাৰ ওপৰত আকৌ নিমখ দি ভালকৈ মাটিৰে সেইটো পুতি থ'ব লাগে। সেইটো সাধাৰণতে খুব কমনলি কৰা যায়, কিন্তু সেইটো যদি কৰিব নোৱাৰি যে চাৰিওফালে বানপানী দাঙি
1: নিয়াৰ,
2: গতিকে তেনেকুৱা অৱস্থাত কি কৰিব লাগিব, এটলিষ্ট যিটো জীৱ আছে, যিটো মৰিছে, মৃত্যুমুখত পৰিছে, সেইটো যিটো জেগাতে আছে তাতেই থৈ পেলাই তাৰ ওপৰত নিমখ ছটিয়াই দি পেলাই তাৰ ওপৰত যদি কিবা ত্ৰিপাল হওক বা কিবা নাৰিকলৰ বগলা এনেকৈ ঢাকি ৰাখে, তেতিয়া সেই নিমখ সেই বস্তুটো গলাই দিব পাৰে, তাত থকা ইনফেকশ্যনবোৰ
1: নোহোৱা
2: হৈ যাব পাৰে। সেইটো খুব মানে এনেকুৱা অৱস্থাত কৰা দৰকাৰ যেতিয়া চাৰিওফালে বানপানী কতো নিব নোৱাৰি, কিন্তু সবচে ভাল পদ্ধতিটো হৈছে
1: গাঁত
2: খান্দি পুতি দিয়াটো। ইয়াৰ উপৰিও যদি সুবিধা হয় মানে জ্বলাব পৰা অৱস্থাত থাকে মানে, তেতিয়াহ'লে জ্বলাই দিলেতো সেইটোও বেয়া নহয়, যে বহুত জীৱ জন্তু একেলগে পুতাও কেতিয়াবা দিগদাৰ হ'ব পাৰে, তেতিয়া জ্বলাই দিবও পাৰে।

0: যদিহে জন্তুটো ডেড বডিটো শুকাই যোৱাৰ নিচিনা হৈছে।
1: ডক্টৰ ভূঞা, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে যিবোৰ আমি খাদ্যৰ কথা পাতি আছিলোঁ,
0: হয়
1: খাদ্য দ্ৰব্যবিলাকৰ গুণাগুণ মানে ফিড টেষ্টিং কৰিব পাৰিনে?
0: হয়, এইটো অতি দৰকাৰী। আজিকালি বিভিন্ন কোম্পানীয়ে বিভিন্ন দানা বনায়, এই দানাবিলাকৰ পৰা আচলতে লাভ হৈছে নে নাই, কৃষকৰ
1: হয়
0: উৎপাদন বৃদ্ধি
1: হয়
0: হৈছে নে নাই,
1: হয়
0: সেইখিনি জানিবৰ কাৰণে বা খাদ্য
1: কাৰণ
0: দ্ৰব্যটোৰ গুণাগুণ জানিবৰ কাৰণে টেষ্ট কৰাটো অতি দৰকাৰ।
1: হয় কাৰণ যদি যিখিনি খাই আছে তাৰ পৰা যদি একো লাভ হোৱা নাই, সেইখিনিতো নুখুৱাই ভাল।
0: নোখোৱাই ভাল, সেইকাৰণে ফিট টেষ্টিং লেবৰেটৰী আছে আৰু আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়তো আমাৰ এটা ফিট টেষ্টিং লেবৰেটৰী আমি খুলিছোঁ কৃষকৰ সুবিধাৰ কাৰণে।
1: হয়
0: এই ফিট টেষ্টিং কৰিলে আমি যিখিনি পোষক দ্ৰব্য দৰকাৰ দানাটোৰ যোগেদি, একচুৱেলি সেই দানাটোত সিমানখিনি উপাদান, সিমানখিনি দ্ৰব্য আছে নে নাই সেইটো আমি কনফাৰ্ম কৰিব পাৰোঁ। গতিকে আমি এই টেষ্ট কৰিবৰ কাৰণে আমাক অকণ অকণ চেম্পল হ'লেই হ'ল, এটা লটৰ পৰা আমাক অলপমান চেম্পল 50 গ্ৰাম বা 100 গ্ৰাম যদি দি দিয়া যায়, আমি সেইটোৰ পৰা এনালাইচিছ, সেইটোৰ পৰা আমি গোটেই উপাদানখিনি আমি বাহিৰ কৰি দিব পাৰোঁ। ধৰি লওক কিমান প্ৰটিন আছে দানাটোত, কিমান কাৰ্বহাইড্ৰেট আছে, কিমান ফাইবাৰ আছে, কিমানখিনি মিনাৰেলছ আছে, কিমানখিনি ভিটামিনছ আছে, সেই সকলোবিলাক আমি এষ্টিমেট কৰিব পাৰোঁ, আমি নিৰ্ণয় কৰিব পাৰোঁ। আৰু তেতিয়া এইখিনি জনাৰ পিছত কৃষকসকলেও গম পাব যে হয়, মোৰ দানাটোত প্ৰটিনৰ পৰিমাণ ঠিকেই আছে, নাইবা প্ৰটিনৰ পৰিমাণ তেওঁলোকে যিমান কৈছে তাতকৈ কম আছে নাইবা বেছি আছে। সাধাৰণতে কমেই থাকে বা সমান থাকে, গতিকে সেইটো এটা নিৰ্ভৰযোগ্য এটা নিৰ্ণায়ক ফিট টেষ্টিং লেবৰেটৰী।
1: হয়, আৰু এটা কথা, গৰু ম'হক দেখুৱা যায় যে খেৰ খুৱায়, অকল যদি খেৰ খুৱায় তেতিয়াহ'লে গৰু ম'হক পালন কৰিব পাৰিবনে নোৱাৰে? মানে তাৰ ধৰি লওক গাখীৰ দিয়া হেৰিটো কেনেকুৱা হয়, ভাল হ'বনে নহয়?
0: হয়, খেৰ আমাৰ কৃষকসকলৰ ঘৰত আন একো বস্তু নাথাকিলেও এই খেৰখিনি থাকে, কি যিহেতু আমাৰ কৃষি প্ৰধান ৰাজ্য, গতিকে আমাৰ ধান খেতি কৰাৰ পিছতে যিখিনি থাকে সেইখিনি আমাৰ খেৰখিনি আমাৰ কৃষকসকলে গোটাই থয়। এই খেৰখিনি আমি পশুক খুৱাওঁ, এতিয়া এই খেৰখিনিৰ পৰা কি লাভ সেই জনাটো অতি দৰকাৰী। খেৰ আমি খুৱাব লাগিব, কিন্তু খেৰত প্ৰটিনৰ পৰিমাণ শূন্য বা খুব বেছি 2%, 1%, 3%, যিহেতু
1: লাগতিয়াল সামগ্ৰী নাপায়,
0: লাগতিয়াল সামগ্ৰী নাপায়। কিন্তু এডভান্টেজ আছে যে তাৰ যোগেদি ফাইবাৰটো পায় আৰু পশুটোৰ যিটো ভোকটো মাৰে, পেটটো ফিল আপ কৰে, গতিকে আৰু তাৰ যোগেদি এটা শক্তি পায়। ফাইবাৰ যিহেতু আছে, ফাইবাৰ যোগেদি এটা শক্তি পায়, গতিকে প্ৰটিনটো নাপায় কিন্তু শক্তি পায়। গতিকে আমি অকল খেৰ খুৱাই আমি পশুক পুহিব নোৱাৰোঁ, আমি এটা ছাপ্লিমেণ্টৰী ফিড হিচাপেহে আমি খেৰখিনি আমি দিব পাৰিম। গতিকে আমাক এটা দানা খুৱাবলৈ যাওঁতে, এটা খাদ্য খুৱাবলৈ যাওঁতে তাত দানা থাকিব লাগিব, সেউজীয়া ঘাঁহ নাইবা গছৰ পাত থাকিব লাগিব, আৰু তাত কিছু পৰিমাণে খেৰ থাকিব, খেৰটো প্ৰয়োজন আছে,
1: কিন্তু কেৱল খেৰেৰে নহয়,
0: কেৱল খেৰেৰে পোহপাল দিব নোৱাৰে। হয়তো এনিমেলখিনি বাচি থাকিব, গৰু ম'হ বাচি থাকিব, খাই পেলাই
1: প্ৰয়োজনীয় পৰিপুষ্টি
0: নাপায়।
2: পশুৰ পুষ্টি পৰিচৰ্যা আৰু ৰোগ নিৰাময় এই সম্পৰ্কে আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ ৰবীন ভূঞা আৰু ডক্টৰ দিতুল বৰ্মনে। আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে।
3: প্ৰধানমন্ত্ৰী

0: জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলী ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ
1: ইমানেই।
2: পক্ষিয়ো সে তো হম খেত কো বচা লেতে হ্যাঁ, পর ইন ঘাতক রসায়নো সে কেসে বচায়ে?
3: মতলব?
2: দেখ বেটা, তু জো ইয়ে অন্ধাধুন রসায়ন মিলাতা হ্যায় না, মিট্টি কি সেহত বিগড়নে লগি হ্যায়, অর জব মাটি হি কমজোর পড় জায়েগি, তো উপজ কেসে সেহতমন্দ হোগি, হ্যায়? আরে পহলে এসা নাই থা, পুছনা আপনে বড়ে বুজুর্গো সে, কেসে ফসল লহলহাতি থি, শুদ্ধতা ঝলকতি থি, হ্যাঁ, মাটি ভি তন্দুরুস্ত, অর লোক ভি, আরে পহলি ওয়ালি বাত কহাঁ?
3: परम तो सब यही डाले हैं।
2: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
3: सच है?
2: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
3: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूँगा।
4: माटी से प्रेम की परम्परा है परम्परागत खेती।
0: पासोली और माह जातीय शस्यर शेहतिया बजार दर। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতা কেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 3,500 টকা, বিলাহী 3,500 টকাৰ পৰা 5,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,600 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 8,000 টকাৰ পৰা 9,500 টকাৰ ভিতৰত, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,600 টকাৰ পৰা 3,500 টকা, মূলা 1,800 টকাৰ পৰা 2,800 টকা, বন্ধাকবি 2,500 টকাৰ পৰা 3,500 টকা, ফুলকবি 6,000 টকাৰ পৰা 7,000 টকা, স্কোৱাছৰ দৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 3,000 টকাৰ পৰা 4,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,500 টকা, কচু 3,200 টকাৰ পৰা 4,000 টকা,

0: 2,500 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, নেমুৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 350 টকাৰ ভিতৰত, পদিনাৰ দৰ 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকা, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটা মগু 9,200 টকাৰ পৰা 13,200 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,600 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,400 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,300 টকাৰ পৰা 14,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হ 7,000 টকাৰ পৰা 7,200 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 16,000 টকাৰ পৰা 17,500 টকা, আদাৰ দৰ প্ৰতি কুইণ্টলত 12,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকা, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, চেনী 5,000 টকাৰ পৰা 6,600 টকাৰ ভিতৰত, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণ প্ৰতিকুৰিৰ দৰ 120 টকাৰ পৰা 180 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,250 টকাৰ পৰা 2,480 টকা, 15 কেজিৰ বনস্পতি ঘেঁৰ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: আদুন থলন অরজিৎ সিনাং লাকে মুকেশ লাপেন উষা খান্না আদম কিলোনালুন আলোনালাম থে নাকই রাহা হে
1: সিকন্দর
2: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া উদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুজৰাটৰ কাণ্ডলাত 2,300 কোটি টকা ব্যয় সাপেক্ষ ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতি বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নগাঁৱত গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ। ৰাষ্ট্ৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক মষিমূৰ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুজৰাটৰ কাণ্ডলাত এটা মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। সামগ্ৰিকভাৱে 2,300 কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবলগীয়া এই প্ৰকল্পটোত প্ৰথম পৰ্যায়ত 1,200 কোটি টকাৰো অধিক পৰিমাণৰ মূলধন বিনিয়োগ কৰা হ'ব। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই প্ৰকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতাসম্পন্ন এই ই মিথানল প্ৰকল্পই নিকা শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব। গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে অসমৰ নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালীৰ ওপৰত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে।
3: দীনদয়াল পৰ্ট অথৰিটি লিমিটেড, তেওঁলোকে ইয়াৰ পৰা যিবিলাক জাহাজ বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰিব তাতে তেওঁলোকে গ্ৰীণ মিথানল ব্যৱহাৰ কৰিব আৰু এই গ্ৰীণ মিথানল ব্যৱহাৰ কৰাৰ কাৰণে যিটো প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটো নিৰ্মাণত আসাম পেট্ৰকেমিকেল

0: প্ৰেক্ষাগৃহত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন উপলক্ষে জনসাধাৰণৰ সুবিধা, স্বচ্ছতা আৰু দ্ৰুত অভিযোগ নিষ্পত্তি নিশ্চিতকৰণৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনে হাণ্টিং লাইন সুবিধা সম্পন্ন টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। ইয়াৰ জৰিয়তে নাগৰিক, ভোটাৰ আৰু সংশ্লিষ্ট অংশীদাৰসকলে নিৰ্বাচন সম্পৰ্কীয় তথ্য, ব্যাখ্যা অথবা আৰ্হি আচৰণবিধি আৰু ভোটগ্ৰহণ সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পাৰিব। 1800-3457926 এই টোল ফ্ৰী নম্বৰৰ উপৰি 60901-94355-8080 আৰু 94355-23903 ফোন নম্বৰেৰে জনসাধাৰণে নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয়ৰ সন্দৰ্ভত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে।
1: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক দেশৰ জনসাধাৰণে মহিমূৰ কৰিব লাগিব। আজি বৰপেটা জিলাত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰাত ভাগ লৈ ৰাজ্যপালগৰাকীয়ে কয় যে নিচাযুক্ত দ্ৰব্যৰ দৰে অপশক্তিসমূহৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। ব্যক্তি নিৰ্মাণ হলেহে ৰাষ্ট্ৰ নিৰ্মাণ হ'ব বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে সকলোকে এই অভিযানত ভাগ লোৱাৰ বাবে আহ্বান জনায়। বৰপেটা জিলাৰ পুথিভঁৰাল চৌহদৰ পৰা জিলা পৰিষদৰ কাৰ্যালয়ৰ চৌহদলৈ এই পদযাত্ৰা অনুষ্ঠিত হয়। অনুষ্ঠানত শ্ৰীআচাৰ্যই মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও আৰক্ষী, আশা আৰু অংগনবাড়ী কৰ্মীক সম্বৰ্ধনা জনায়। ৰাজ্যৰ পশুপালন, পশু চিকিৎসা আৰু মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে কয় যে ৰাজ্যৰ পশুপালন বিভাগত শীঘ্ৰেই 130গৰাকী পশু চিকিৎসক আৰু 200গৰাকী পশুপালন ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়া হ'ব। বজালি জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। গোপালকসকলক ফাৰ্মৰ আৰ্হিত গৰু পালনৰ বাবে উৎসাহিত কৰাৰ লগতে চৰকাৰে প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পোহনীয়া জীৱ জন্তুৰ সুৰক্ষা আৰু পশুপালকৰ আৰ্থিক নিৰাপত্তাৰ বাবে জীৱ জন্তুৰ বীমাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। শোচনীয় অৱস্থাত থকা ৰাজ্যৰ পশু চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে মীনপালকসকলৰ সহায়ৰ বাবে মাছৰ পোনা আৰু খাদ্য যোগান ধৰিবলৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। পশুপালন আৰু মীনপালন খণ্ডৰ উন্নয়নৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে স্বাৱলম্বিতাৰ সুযোগ সৃষ্টি কৰাত চৰকাৰে গুৰুত্ব দিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি গুজৰাটৰ ঐতিহাসিক সোমনাথ মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা কৰা ভক্তসকলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কামৰূপ জিলাৰ চাংচাৰীত থকা চেণ্ট্ৰেল ইনষ্টিটিউট অব পেট্ৰকেমিকেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি চমুকৈ চিপেটৰ 27সংখ্যক বৰ্ষপূৰ্তি আজি তিনিজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডঃ অশোক পুৰাণিক আৰু বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকাই অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জলজীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত বিশুদ্ধ খোৱাপানী যোগান বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটি আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ চানমাৰীৰ প্ৰেছ ক্লাব ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু সন্ধিয়া বিষয় বাছনি সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত অধ্যাপক সাংবাদিক বীৰেন্দ্ৰ কলিতাই কাইলৈ হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডঃ পল্লৱী ডেকা বুজৰবৰুৱাই। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে।

0: চিটাং জিলাৰ পৰা সোমনাথ স্বাভিমান যাত্ৰাত অংশগ্ৰহণৰ বাবে আজি 14গৰাকী তীৰ্থযাত্ৰী ৰাওনা হয়। কাজলগাঁও জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই আনুষ্ঠানিকভাৱে পতাকা জোকাৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰে। সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ হাইলাকান্দিৰ পৰা 15জনীয়া এটা প্ৰতিনিধি দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি হাইলাকান্দি জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ দিয়া হয়। এতিয়াৰ পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
1: ধন্যবাদ ভাস্বতী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন বাতৰি পঢ়োতা তথা বৰগীত আৰু নাটকৰ আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী গোলাপ শইকীয়াৰ আজি 6ষ্ঠ মৃত্যুবাৰ্ষিকী। কোভিডত আক্ৰান্ত হৈ 2020 চনৰ এই দিনটোতেই প্ৰতিভাসম্পন্ন শিল্পীগৰাকীৰ দেহাৱসান ঘটিছিল। এই দিনটোৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত আয়োজিত এটা অন্তৰংগ অনুষ্ঠানত গোলাপ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁৰ স্মৃতিচাৰণ কৰা হয়। এই অনুষ্ঠানত জনপ্ৰিয় বাতৰি পঢ়োতাগৰাকীৰ সান্নিধ্যৰ স্মৃতি সোঁৱৰি তেওঁৰ কেইবাগৰাকীও সতীৰ্থই গোলাপ শইকীয়াৰ প্ৰতিভা আৰু সামৰ্থ্যৰ বিষয়ে উল্লেখ কৰে। গোলাপ শইকীয়াৰ কণ্ঠৰ বৰগীতৰ কিছু অংশৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।

কৈমগঞ্জ জিলা কংগ্ৰেছৰ উদ্যোগত আজি শ্ৰীভূমিৰ ইন্দিৰা ভৱনত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশিষ্ট অৰ্থনীতিবিদ ডঃ মনমোহন সিঙৰ জন্মবাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জিলা কংগ্ৰেছৰ সভাপতি তাপস পুৰকায়স্থ, উত্তৰ কৈমগঞ্জৰ বিধায়ক জাকাৰিয়া আহমেদৰ লগতে কেইবাজনো বক্তাই দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু জনকল্যাণৰ ক্ষেত্ৰত ডঃ সিঙৰ অৱদানৰ কথা স্মৰণ কৰে। ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান NIT শিলচৰে UI গ্ৰীণ মেট্ৰিক ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2026ত বিশ্বৰ ভিতৰত 166 সংখ্যক স্থান লাভ কৰিছে। বিশ্বৰ 110খন দেশৰ মুঠ 2016খন বিশ্ববিদ্যালয়ৰ ভিতৰত NIT শিলচৰে এই স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত প্ৰতিষ্ঠানটোৰ স্থান হৈছে পঞ্চম। বহনক্ষম উন্নয়ন আৰু পৰিৱেশ অনুকূল চৌহদ পৰিচালনাৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হোৱা প্ৰতিষ্ঠানটোৱে 2025চনত বিশ্ব ৰেংকিঙত 191 সংখ্যক স্থান লাভ কৰিছিল। উল্লেখযোগ্য যে UI গ্ৰীণ মেট্ৰিক মূল্যায়নত প্ৰশাসন আৰু ডিজিটেল ৰূপ প্ৰদানক পৃথক শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই জনোৱা মতে এই সফলতাৰ অন্যতম ভেটি হৈছে বহনক্ষম আন্তঃগাঁথনি, শক্তি আৰু পৰিৱেশ ব্যৱস্থাপনা, আৱৰ্জনা আৰু জল ব্যৱস্থাপনা, পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থাপনা, শিক্ষা আৰু গৱেষণা তথা দায়িত্বশীল প্ৰতিষ্ঠানিক পদ্ধতিৰ নিৰন্তৰ দায়বদ্ধতা। অনাগত দিনত NIT শিলচৰ চৌহদক বহনক্ষম প্ৰযুক্তি আৰু উদ্ভাৱনৰ জীৱন্ত পৰীক্ষাগাৰ হিচাপে উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে। উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুজৰাটৰ কাণ্ডলাত 2,300 কোটি টকা ব্যয় সাপেক্ষ ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নগাঁৱত গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ। ৰাষ্ট্ৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক মষিমূৰ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিক পশুপালনত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। নমস্কাৰ।